0: 쪼끗쪼끗 아버 고작 아버 살기 마야. 애금 쌍길만이 아버 쪼끗살이 쪼끗니까. 애금이랑 생동국. 그만롭다. 엄마 이마 진짜 너그러 보조금 쌍이 작생이. 아버 살짝
1: 아무 아버 그렇게 꼭해 망라 발견게. 정 매방 길이만 하버이. 앞으로 땀클라니 땀클라야 송이면 양탕도 안간이 무사노 기비 카르마 또 아버노 블레 땀클라니 땀클라야 못디 그린 탕고 다 해리바 뭐니 바기노 스쿨 로고 오피스 로고 따보 먹 드릴 히니 클라이 방글라 파게 헹가이 바이키 카르나이 버즈가 똥나이 아무 살부름 부름 약간 하디 바르사 또 뭔가 이샤 제라이 럭노 푸른가 헹가이 정 삭삭 서른가 헹가이 아저라오 파이마저라오 정 악곡노 무도 만나이 헹가이 정 암디 클라이 삭삭노 못한기 만나이 대개서 꼭냐가이 방글라 파이바이마 울어도 박사 트이나이 박사 두코만나이 박사 야택 바이나이 박사 약 바이나이 해리바 앞으로 증노 레스큐 클라이나이 아 디자스터 매니지먼트니 버러럭 파능카 세나바히니 파능카 버러 파차게 바이게 바이니 바이리바 비 아저로 퍼스트 에이드 땀 클라이그나이 증 바이게 버럭노 호스피탈 틀랑가나이 호스피탈 틀랑나 바게 가리 마이 가리 그래 ang sai chung bamui paiya khorok ni ke bhai ke o borok no bamui tu bonai am tur dal bidal rai da tongo yak ba yak rabi bhai ke borok no tu bonai rit rak no no wa kai sanawi bhai ke waing hai sanam nai bhai ke borok no bal nai am tur ok chung uram ram morok drill khaiye chung training ro grina nango khlalai na nango abo no chung no bangla phai ke hankai mo thangna ni kaisa lama borok no mo thangna ni sak bai thangna ni lama training the training practice ta hediba
0: a a abunta tini borong khani training tong ga chung abo
1: dei kesa kok sawo abo bumi company ba ki sajago drop cover hold on ang thasing saga o kok thaitam abno chung muito maton nai pho drop inge bangla phakin chung yasku sungi bolok ko chugi tola phanong kha table tola phan hap ma thangnai do cover inge bokhorok no chung ma mo thangnai tumung কুরং ছাওপানং হাবি মাইয়া খারি মে হেঙ্গাই বখরক নসিপান মামো থাংনাই কবং ওইফানংখা আবো রিজাই বেফানংখা বখরক মামো থাংনাই গদানা নো মামো থাংনাই কি জিয়া জায়গা খারি থাংকা আজাগো নং হোল্ড অন মানে রমই মা তংনাই লীলা খাইকে তো নং উলাপুলা খাই ক্লাইফান থাং মামলা হেদিবা কিনারগো তংমা জরা হেঙ্গা সাতছাগান পান ক্লাই থাং মন অন বগে নং মা রম নাই হেদিবা সাতছাগা তংকে সাতছাগান মা তংনাই জং সাতনি নখনান কগিয়া फेब रमा माने तो रमी मा तंगले होल्ड ऑन मा खलानि तका माने ड्रॉप काबार होल्ड ऑन जों अ मुंथाम ककथायनो बांगलानि बाखै मुतु मानार खै हाइदा
0: मुतु मा तलनाय
1: गे बांगला फाके सक आफ्टर सक नि जों खनायदा बांगला फाके तेवैसे बांगला फाइबो दो थायो जों अबो नमु नुखा बन बगी बांगला फाइ फाइ खै हनै जों ते किरली आइनै नगो हातमानि क गिया उयाखबा बिल्डिंग वाल गना रगो थांनानै क गिया करंट टारनि तोलार रगो थाना क गिया खुतिनि तोलार रगो थानान क गिया বাংলা ফাই পাইমে বলো তেও সে ফাইব আপুরো তেব কতর খেলাই দেরারি মানফো হাইতে আবন বগে আফটার শক পুরো বন বগে আবো বছর মা সিনা নাগ নাই
0: তুই তুই রকম থানানি কগিয়া উকিরি রক তং বলে হাইকে বক খেত ওতলা র আন্তে ব থানানি তাইয়া গারো কাসাইয়া কাছে কই খন মানে কই খন থামন আজরা র হাতে খন থামন আজরা কল দি কই মানি এই আবন সুগ গলে পদান থাই
1: মারা কিছু তাকে বুকুক চিনি ইয়াফাও তাক ফোন বসুক তাবুক দাম চিনিতামই সতি চি চার সেভেন এইটিন তাবুক তামই তো তাক ফোন চিনি ইয়াফাও তে বসুক সাত মিনিট জয়া তো কল ফ্লাই দিয়ে টু থ্রি টু সিক্স টু ফাইভ থ্রি নই থাম নই দক নই বাথাম হ্যালো
2: হ্যালো কনিকা ফাই দং
1: ভাই কনিকা ফুংকাহাম লামসগো
2: ফুংকাহাম
1: দ সাদি সাদি
2: আপন খানাও হুম আম দাম হাম না দ সরব সাথি কি কারণ আমি
1: হুম
2: আপন মুজে মা কই
1: বাংলা
2: আমি আবার তোলা পুরো না হ্যাঁ নিবা সাপ তোলা কি কই দং হে ফোন দাও দরা ওতে
1: হুম
2: মানে

रोखनायतुंगो सारासा पॉइंट ओक मेगा हर्स एफ एम उज्जैन तो अजरा स्टूडियो आसुक से कांगार से बिनोता दल बिदल पांदानो तो इतुल इनके तबुक चीनी स्टूडियो ने जोड़ा को गोता मुई तुंगो दिबोनी दामशा अंगे आशो तिने अंगे मुफलीची अंगजांगे नरुक जो तनो नो शाने मुचुंगो नरुक ने तिने निशाल जो तनी बागे नो का हम लाइने ने इंतुन के चंग रचा पुंग खना लाई तुंगो को अपुरुक ते हिंदी सापुल चंग रचा पुंग दल बिदल रचा पुंग खना लाई तुंगो সতী থামচি জলাতে তাবুক সংখ্যা নালাইনে তামনি হিংকে দামসাত কাউই না থাকা হাই দেব না হিংকে দামসাতাম সতী থামচি জলা খানা লাইও দাল বিদাল পান্ডাও দাল বিদাল রচা পুঙা বনি ইয়াগুলো হাই নহাই নরকনি হামচাক মা চিনি খাতুম পান্ডাও নরকনি খারা তকজাক মানি রচা পুং রকমকাই অবহে কেন চিনি পান্ডান তুই দুলই টংনাই দিবনি দামনি তামুই সতী থামচি জলা হিংকে ফাইদি চং অজরাও খানা লাইনে বেলাই নখনা তক তেতাং সাখনা তক রচাপ মুং খাখলাই নরক রচাপ মুং যতন খরা তক জাগান হিংকে বুকুক মনোদেবী জমাতে এনে খরাঙ্গ আচং চিনি নাইথকজাকমানি চিনি হামজাকমানি এবার আনি নাইথকজাকমানি আনি হামজাকমানি হিমাব কিসানি কগে হায়দানা বইনি বাগেছে যে সকমানো সিতরা হামিয়া অংতুন পিয়াবা আনিলে নাইথক নহায় দেবানা হাই ওর চাপুং নরক জাতানি বাগেই